শুনি থাকা সববিলাক তোমাৰ ইচুলো ফ্লিমত গুৰু ৰান্ধাৱালা ফাষ্টে শুনিলেই শুনি থকা সববিলাক ইয়াতে আপোনাৰ কাৰণে কিছুমান মেছেজেছ আহি কিনে আছে, লিখি কিনে পঠাইছে দুৰ্গেশ জি এণ্ড ফেমিলি, ৰাধেশ্যাম নাগনপুৰী, বন্দনা, ভাৱনা, বিন্দু, গুলু, কুসুমভাই, বাবু দিব্যাঞ্চ আৰু সুৰজ কুমাৰ দাক্ষে, তাৰখন সপ্ৰা গুড মৰ্ণিং উইচ লিখি কিনে পঠাই আছে, ভেৰি গুড মৰ্ণিং টু দুৰ্গেশ জি এণ্ড ফেমিলি, সপত শৃংগী ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ খান পৰা বি লিখি কিনে পঠাইছে আৰু তাৰখন পৰা এফ এম ট্ৰাক পেন লগা ফেমিলি সবকে গুড মৰ্ণিং উইচ লিখি কিনে পঠাই আছে, ভেৰি গুড মৰ্ণিং টু সপত শৃংগী ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ, সুৰজ বৰ্মা, ঋষভ কানাক, ভাৱনা বৰ্মা, প্ৰেমলাল বৰ্মা, নিকেশ, হৰ্ষিতা আৰু মমতা ভাই বৰ্মা পৰা বি সবচে ডাঙৰলা সালাম আৰু গুড মৰ্ণিং শুনি থকা সববিলাককে পঠাই দি কিনে আছে। তো শুনি থকা সববিলাক লগা অন বিহাফ টে আ ভেৰি ভেৰি গুড মৰ্ণিং এণ্ড আ বিগ সালাম টু সুৰজ বৰ্মা এণ্ড ফেমিলি। আৰু আজি ফুজিৰ টিভি আপোনাৰ খানা ফেমিলি আকৌ আহি কিনে প্ৰগ্ৰামতে চাথ দি কিনা লিখি কিনা পঠাই দিয়া নিমিত্তে খুশি জনাই দি আছে। তো সুধিব টু ষ্টেটছ ফিল্ম কি গীত গাই আছে আদিতি সিং শৰ্মা আৰু অমিতাভ ভট্টাচাৰ্য্য়।

0: FM 드래그 밴. 뉴스, 뮤직, 엔터테인먼트. FM 103 메가헤르츠.
1: Alright, dear listeners, welcome back once again. This is Akashvani Kohima, FM Tragopan at 103 MHz. And here is the real-time traffic update for Kohima. The route from Mongkola to PHQ Junction, the status of traffic is heavy for northbound and light for southbound. মানে এতিয়া মংখলা আৰু PHQ Junction লা মাজতে এতিয়া northbound এ traffic বেছি আছে। যদি আপুনি ৰাস্তা আলাক লৈ মন যাইছো গলে alternate route হ'ব Old Minister Silvali না জেল কলনী লা ৰাস্তা। PHQ Junction বুলি না major junction দে এতিয়া northbound এ traffic moderate আছে আৰু southbound এ traffic light মানে northbound এ এতিয়া traffic অলপ আছে আৰু southbound এ traffic কমতি। যদি আপুনি ৰাস্তা আলাক লৈ মন যাইছো গলে Lady Miles Road বি লব পাৰিব। TCP Valmina, Razu Point, Tetia, status of traffic as a moderate for both north and southbound. Mane Oporja, Nichayar Stadu Dibitia traffic Olopase, TCP are Razu Point, La Majote. Judy Abnan Rasta.

0: नमस्कार, इतु आकाशवाणी कोहिमा एफएम ट्रकोपेन माइकी मानु लगा आवाज कार्यक्रम ते आपनी हान सब के स्वागत असे। दीदी बुनी बिलक आजि लगा प्रोग्राम स्किल डेवलपमेंट फॉर सेल्फ एम्प्लॉयमेंट ओपर दे असे। एकटा रास्ता पाइकिना माइकी मानु लगा करियर सस्टेन होले आरो सेल्फ एम्प्लॉयमेंट लगा जर्नी ग्रोथ ओपर दे जानकारी हुनी पाबो। आजि आमी हान लगत एकटा टैलेंटेड बेकर आहिगिना असे आरो ताई लगा नाम असे मिसेस अबो जुन होम बेकर एकटा होइगिना ताई लगत इंटरव्यू लुआ हुनी पाबो आरो टॉपिक असे Baking success, the art of skill development and entrepreneurship.
1: Aro, Amihan, aji baking success, the art of skill development and entrepreneurship oporde honi pabo. Aji Amihan laga studios de aigina se ekta special guest. Aro, tai logode Amihan khota patra kora honi pabo. Hello, ma'am.
2: Hi.
1: Apni laga self introduction divo parbo. Okay. Amihan la listeners.
2: Acha. Hello, listeners. আমি নামটো আবু আছে আৰু আমিতো হোম বেকাৰ আছে।
1: হেল্ল' মেম, স্বাগত আছে মাইকী মানুহ লগা আৱাজ প্ৰগ্ৰামতে।
2: থেংক ইউ ফৰ হেভিং মি।
1: মেম, আপুনি লগা পাৰ্চনেল জাৰ্ণি ওপৰতে আৰু পেচন ওপৰতে আমি সুধিব মন আছে। বেকিংতে ইণ্টাৰেষ্ট আহিয়াতো আৰু বেকাৰ এটা হ'বলৈ আপুনি বি কোনোবাৰ পৰা ইনস্পায়াৰ হৈছে নেকি?
2: হয়, মই কলেজতে যা টাইমতে মই লগা দিদি লগা ছাতিনী একটা পৰা তাই বানানা কেক বনাবলৈ জানি আছে কৈ কিনে কৈছে। তো তাতে পৰা মই বি বনাবলৈ মন আছে কৈ কিনে তাইকে আনি কিনে মোহান একেলগ বানানা কেক বনাইছে। তো উত্তু টাইমতে তো মানুহ কেতিয়া বি বেকিং খানটো নকৰে, তো অভেন খান বি নাই। তো আমি খান্দো তাই বানানা কেক ৰেচিপি আনি কিনে মই খান বনালো অভেন নাথাকিয়া পৰা মিজো লগা দেখি
1: পৰা
2: এইটো লগা হয় এইটো লগা দেখি পৰা মহান নিমখটো পকৰ দি দি কিনে এইটো বেকিং লগা বালদৌ পৰি দি কিনে মই খান তাতে পৰা বানানা কেক বেক কৰি কিনে খাই চাইছে। তো এইটো টাইমতে এনেকুৱা বেক কৰিয়াটো ফাৰ্ষ্ট টাইম আছে, ঠিক ওলাব পৰা নাই, কেকটো খাব পাৰিছে হ'লে বি আলাক কেক নিচিনা ওলাব পাৰে নাই। এইটো পৰা মই এইটো কেনেকুৱা পৰা ওলা নাই না গৈ কিনে মই আৰু জানিবলৈ বেছি মন হৈ কিনে আৰু বনাবলৈ বেছি মন হৈ কিনে আৰু মই নিজৰহে ইনগ্ৰিডিয়েণ্টছ খান বেলেঞ্চ কৰি কিনে আৰু মই নিজৰহে আৰু ট্ৰাই কৰিছে। তো এইটো টাইমতেতো ভাল ভাড়া ওলাব পাৰিছে। এনেকুৱা হয়তো আমি লগা ফেমিলি মেম্বাৰ্ছ খাংগে খাবলৈ টেষ্ট কৰিবলৈ দিয়াটো তাইখন চব খুচি পাইছে আৰু এইটোতো বেছি ভালবাৰ ওলাইছে কৈনে খুচি পাব পৰা তাতে পৰা মই আৰু বি হৈ ইনস্পায়াৰ্ড হৈ কিনে আৰু মই আলাক ৰেচিপিজ খাম বি ট্ৰাই কৰিবলৈ বেকিং লা জৰ্ণিতে মই লা ইণ্টাৰেষ্টটো তাতে পৰা শুৰু কৰিছে।
1: আমিহান আৰু এটা জানিব মন যায় আছে কি আপুনি লগা জীৱনতে একবাৰ বি বেকিং লাইন দে এইটো বেকিং লাইনটো কেৰিয়াৰ হৈ যাব, নহ'লে বেকিংটো মই লগা কেৰিয়াৰ আছে কিনা একবাৰ বি এইটো আপুনি লগা মন দি থাকিছেনে নাই?
2: এইটো টাইমতেতো মই এইটো বেকিং কৰি কিনে বিজনেছ কৰিব, নহ'লে বি বেকিংটো মই লগা কেৰিয়াৰ হৈ যাব এইটো এইটো লগা ভাৱনা এটা বি নাই। হ'লে বি কেনেকুৱা বনাই কিনে নিজৰ খাবলৈ পাৰিব এইটো লগা ভাৱনা পৰা হবি নিচিনা মই এনেকুৱাহে ভাৱনা কৰি কিনে বেকটো কৰি থাকে। হ'লে বি এনেকুৱা বেক কৰি থাকে আৰু মই লগা ছাতিনী খান নহ'লে বি নেইবাৰ্ছ খান কোনোবা পৰা আপুনি লগা কেকটো মিঠা আছে কৈ কিনে মাঙি থাকিব পৰা কেতিয়াবা মই বি ফ্ৰী পৰা দিব নাপাৰে এইটো কাৰণে বনাই কিনে তাহাঁকে

0: সস্তা বা বিকাই দিয়ে, তো
1: আচ্ছা
0: এনেকা করি কিনে তাই খান কিনি দিয়া খান এইটো খান বা মই বি টেলেন্টে এড করে দিব, এনেকা করি কিনে মই আস্তে আস্তে এইটো মই লাগা বেকিং লাগা এইটো
1: বিজনেস তো
0: বিজনেস তো
1: স্টার্ট কৰিছে,
0: হয়
1: আৰম্ভ
0: স্টার্ট করে
1: কৰিছে।
0: লৈছে। হয় হয়
1: আচ্ছা, দেট মিন্স আপুনি নিজৰ বেপাৰী কিনা শিকি কিনা জানা না?
0: হয় হয় হয়
1: আপুনি তো ট্ৰেইনিং একো লৈছে না জানে, অলপ ফৰ্মেল ট্ৰেইনিং বি
0: হয়
1: কৰে
0: মই
1: না তেনে?
0: বেকিং দে দো বেক কৰিবলে, কেক একটা বেক কৰিব এনে আৰু বেকিং ফৰ্মেল ক্লাছ এনেকা তো একবাৰ বি এটেণ্ড কৰি চা নাই।
1: আচ্ছা,
0: হলে বি মই নিজৰ এনে আজিকালি ইণ্টাৰনেট খান পৰা ব্ৰাউজ বি কৰি কিনে চেক কৰি কিনে ৰেচিপি খান পাবলে পাৰি আছে এনেকা নিচিনা। মই তো নিজৰহে বেকিং দে দো কেক লগা বেকিং দে দো নিজৰহে চেল্ফ চেল্ফ লাৰ্ণ আছে এইটোতো। হলে বি মই আহি কিনে মানুহ খান এইটো মই লগা কেক লগা ৰেচিপিটো খুচি পাওঁ পৰা,
1: আচ্ছা
0: কোনোবাতো বাৰ্থডে কেকছ খান বি মই লগতে মাঙিয়া এনেকা চুৰ হৈ যাওঁ পৰা মই এনে বাটো ক্ৰিমিং ক্লাছ একটাতো ফৰ্মেল ক্লাছ একটাতো যাবলৈ লাগি যাইছে কৈ কিনে
1: আচ্ছা
0: মই একটা ফৰ্মেল ক্লাছ বাটো ক্ৰিমিং লগা ক্লাছ একটাতো লৈছে মই।
1: আচ্ছা হয়, মন বি ট্ৰেইনিং একটা তো লৈ কিনে যাইলে হে মন বি আৰু মাষ্টাৰ কৰিব পাৰিব তো
0: হয়
1: না?
0: হয় সঁচা
1: হয়
0: আছে
1: হয়,
0: হয়
1: তো জৰুৰী তো আছে না,
0: হয় হয়
1: অলপ
0: সঁচা
1: ট্ৰেইনিং
0: আছে
1: ফৰ্মেল
0: ল'ব
1: ট্ৰেইনিং
0: লাগে।
1: ল'ব লাগে তো।
0: হয় হয়
1: অকে, আপুনি লা বিজনেছ বা হয় না ফ্লৰিছ
0: হয়
1: কৰিলে যাব লাগে কাৰণে না?
0: হয় হয়
1: আচ্ছা, তো আজি লগা সময়তে বেছি আমি হান দেখি পাই টেষ্ট থাকিয়া ডেজাৰ্টছ হান কেক হান বি নিচিনা না, ডেকোরেশনস বা সুন্দর সুন্দর কৰি বনাবলে স্কিলস থাকিয়া মান মাইকী মানুহ হানা ওপৰতে মান বেছি দেখি পাই আছে। তো আমি একটা আপনাকে সবল একটা সুধিব মন আছে কি আপনি বি কেনেকা করি কিনা নতুন রেসিপি এনেকা ডেকোরেশন উঠু হলে তো সুন্দর হব, নিলে এটু টেস্ট তো উঠু ডেকোরেশন মিলিব এনে বি ভাবনা পাইছ না নাই, আরো কেনেকা আহিছে আপনি লাম আইডিয়াস বি?
0: হয় নিজৰ লগা আইডিয়াছ পাৰা বি নিজৰ লগা লাইকছ নিজৰ কি খুচি পায় এইটো লগা দেৱী হৈ যায়। হ'লে বি কেতিয়াবাতো মানুহ লগা খান বি চাই কিনে বনাওঁতে মানুহ লগা ৰেচিপি খান বি কেতিয়াবাতো বনাই চাই, তো মানুহ লগা ৰেচিপিটো মোহান নিজৰ লা টেষ্টে না ওলাইছে ক'লে তো মোখানহে মডিফাই কৰি দিয়ে আৰু তাতে পৰা মোখানহে বেলেঞ্চ কৰি কিনে মোহান কি খুচি নাপায় এইটো হাতাই কিনে মোহান কি খুচি পায় এইটো আৰু হালি কিনে নিজেও এনেকা মিক্স কৰি কিনে বেলেঞ্চ কৰি কিনে নিজৰ ৰেচিপি আলাগ আৰু এটা তাইখান লগা বি নহয় কিনে নিজৰ লগা আৰু আলাগ এনেকা একটা বি হয় ক্ৰিয়েট হয় আহি যায়। আৰু এইটোতো বেকিং দে একবাৰ আপুনি কেক একটা বেক কৰিবলৈ পাৰি যাইছে কৈলে তো ক্ৰিয়েটিভিটিটো এনে আহি যায় নিজৰহে খাই কিনে কোনটো কি ইনগ্ৰিডিয়েণ্টছ দিছে ক'লে তো ব্লেণ্ড কৰিব, নহ'লে বি ফ্লেভাৰ কি কি কি লগা দিছে কৈলে তো তুই খুচি এনে মিঠা পৰা ব্লেণ্ড কৰি এনে খাব পাৰিব এইটোতো নিজৰ এক্সপিৰিয়েঞ্চ পৰা এনে ক্ৰিয়েটিভিটিটো এনে আহি যায়। এইটো নিচিনা বেকিং দেৱী এইটোহে আছে মানুহ লগা বি ট্ৰাই কৰি কিনে খুচি নাপালেতো নিজৰ খুচি ইনগ্ৰিডিয়েণ্টছ আৰু কোনোবা ৰিপ্লেচ কৰি কিনে না বেক কৰি বুলি বি পাৰি যায়।
1: ইণ্টাৰনেট পৰা চাইছে কৰিলে কেতিয়াবাতো ধান্দা ৰেচিপি সান্দো অলপ বেছি মানে আন্দা বেছি ধান্দা হিচাপে যাইছে কৰিলে আন্দালা ফ্লেভাৰ সেই বেছি পাঁচ না লাগি যায়, তো ওইটো টাইমে তো নিজৰ লা ক্রিয়েটিভিটি তো আহিব লাগিব।
0: হয় হয় এনেকা আছে হয় হয়
1: আচ্ছা, কেক বনাবলে তো আসানি নহয়, আপনি বেক করিয়া সময়তে তো কোনটো ইনগ্রিডিয়েন্ট তো সবসে চলাবলে খুশি পায় আর কিলে নিয়ালাবি আসলে না আপনি?
0: হয় এইটো কব কইলে তো হয় সব ইনগ্রিডিয়েন্টস বি কেক একটা বানাবো কোয়া তো একজন ইনগ্রিডিয়েন্ট সব লাগি যায়। হলে বি এইটো চাইছে ক'লে তো চব এইটো ইনগ্ৰিডিয়েণ্ট চব ভিতৰতে বাটাৰহে বেছি ইউজ কৰিয়া এইটো দেখি পাইছে আৰু কিলে আছে ক'লেতো এইটো বাটাৰটো টেষ্ট বি দিয়ে আৰু তালা টেক্সচাৰ বি ভাল পৰা এনে দিব পাৰে বাটাৰটো না, এইটো কাৰণে মই এইটো বেছিভাগটো হয় বাটাৰটো চলাই। হ'লে বি বাটাৰ হ'লে বি চল্টেড বাটাৰ নহয় কিনে আজিকালিতো আনচল্টেড বাটাৰ কৈ কিনে হয় এইটো বি পাই আছে, তো আনচল্টেড বাটাৰটো সেই বেছি ইউজ কৰি থাকে। হয় হয়
1: বাটাৰ নাথাকি কৰিলে টেষ্ট বি ইমান নহব নিচিনা।
0: হয়
1: আপুনি লা বেকিং লা ষ্টাইল শুনি আছে, আপুনি বেছি মিঠা বনোৱা নিচিনা আছে।

0: 라션하니까
1: 러시아.
0: 비시 어저그래. 아무래도 마켓에비
1: available
0: available 만
1: 한국인에게는
0: 너회. 이두간에 만우간비 만우간도 라션하니까도 90박이네. 이두 해비시 박도 이두 해 어저그래 타게.
1: 러시아. 아로도 per pound 아버니 비키냐 해서 그래. 달라 프라이싱도 비시 프라이 익스펜시브 후제나 만우한 키나 그래.
0: 에네가 comparatively 모에 바나 라가 아로 마누 라가 바나이 시골에도 모에도 노미노
1: 아차.
0: 레 데브라 헤디아세
1: 아미란 이냐 키키 보나이 데데 라이크 베이킹 호비 키키 스트림 데 모알라 프로페셔널 와이즈 티비 호비 만 챌린지스 아르 레슨스 토 히키나 자이나
0: 호이
1: 또
0: 호이
1: 아미한 비즈니스 에타 촐라 볼리도 아사니 노헤 노호보 아르나
0: 호이
1: 마니
0: 호이
1: 만도 페이션스 아르 데디케이션 아르 퍼시버런스 에타 비즈니스 촐라 볼리 타임도 오포르도 타키 볼레레게
0: 호이
1: 나
0: 호이
1: 또 에니가 호모이데 아미한 챌린지스 아르 딕터리 페이스 쿠리자이 아르 키타바도 로스피 칸스나나
0: 호이
1: 비즈니스 데
0: 호이
1: 랍나 파이잔스나 호모이 에타 타키제 আমি হান নিজৰ কেই চাই কিনে ৰিফ্লেক্ট কৰিব বুলি লাগি যায় কেতিয়াবাতো
0: হয়
1: কতে মন লছ কিনা হোৱা আছে কেলে কাষ্টমাৰ্ছ আমি মন নাহে বিচাৰি নাহে আছে এনে ৰিফ্লেক্ট কৰিবলা লেচন এটাতো থাকি যায় আমি হান না তো
0: হয়
1: এনেকুৱা সময়তে আপুনি বি কেতিয়াবি ভাৱনা আপুনি লগা মন দে আহিছেনে নাই কোনটোৱে চবচে চেলেঞ্জিং এটা পাৰ্ট পাইছে আপুনি লগা হোম বেকিং মানে ঘৰতে বেক কৰি না বিজনেছ ৰান কৰাটো ইনেলা সময়তে একো চেলেঞ্জেছ ফেচ কৰিছে না কৰা নাই
0: হয় আমি কোৱা নিচিনা মইতো হোম বেকিং হে আছে মইতো বেকাৰী ডাঙৰ কৰি কিনে বেকাৰী এটা কৰি কিনে চেল কৰি আছে এনেকুৱা নহয় হ'লেবি মইতো হোম বেকিং হোৱাৰ পৰা প্ৰি অৰ্ডাৰ মইতো এইটোহে বেছি লৈ থাকে তো এনেকুৱা হোৱাৰ পৰা প্ৰি অৰ্ডাৰ হোৱাৰ পৰা মই লছেছ খান এনেকুৱা কাণ্ড বেছিটো ফেচ কৰি অনা নাই এই সময়ৰ পৰা এনেকুৱা হৈ থাকে তো কেতিয়াবাতো হয় বেকিং কৰি টাইমতে মই খাম দি চব জানে আছে বেকিং কৰিব ক'লেতো লাইট কে ডিপেণ্ড কৰে তো লাইট পৰা অ'ভেন জ্বলি থাকি কিনে কেতিয়াবা আচানক লাইট যাইছে ক'লেতো কেকটো তাতে পৰা বেয়া হৈ যাইছে আৰু হয় আৰু ইউজ কৰিবলৈ নাপাৰি যাব খাবলৈ নাপাৰি যাব এইটো টাইমতে হয় কেতিয়াবাতো লছ হৈ যায় হ'লে বি আজিকালিতো এইটো গেছ লগা অ'ভেন খান বি আহি যাইছে লাইট নাথাকিলে বি গেছ অ'ভেন বাৰা বেক
1: চিলিণ্ডাৰ
0: কৰিলে
1: লা
0: পাৰা হয় চিলিণ্ডাৰ
1: চিলিণ্ডাৰ
0: লগা হয়
1: ফ্লেম
0: হয় হয়
1: অ'ভেন এনে বি
0: অ'ভেন এনেকুৱা বি আহি যাইছে আজিকালিতো এনেকুৱা হোৱাৰ পৰা লছ বি এনেকুৱা বেক কৰি থাকি কিনে লছ হৈ যাব এনেকুৱা লগা চান্সেছ কমটি হৈ যাইছে আজিকালিতো হ'লে বি পহিলাতো এনেকুৱা অ'ভেন এনেকুৱা মই বি নাকিনে টাইমটোতো এনেকুৱা লছ খাই থাকে হয়
1: তো ওটো চ্যালেঞ্জেস থাকছে আপনি
0: হয়
1: লাইট যাই
0: হয়
1: যায় ইনাদে
0: হয়
1: লস খাই
0: হয়
1: যায় না
0: হয়
1: ওকে ওকে হয় তো কেতিয়াবা তো আমি হানবি সব দিন তো আরো সানি ডেস হদাই দিন না থাকে তো আমি হানবি লব মন যায় নিসনা নলাই যায় কেতিয়াবা না মানে বিয়া দিন বি থাকি যায়
0: হয় হয়
1: তো আপনি বি কেতিয়াবি বেকিং সময় ভাল নলা টেস্ট ভাল ওলাই নাই না নইলে বি কাস্টমার্স পৰা অৰ্ডাৰ দিয়া লগা ঠিক সময়তে ডেলিভাৰী কৰোঁ বুলি নাপাৰে দিন বি আহিছেনে নাই
0: হয় ষ্টাৰ্টিংতেতো আমি বি এনেকুৱাটো ফেচ কৰিছে কেলে মানে মইতো পইলা কোৱা নিচিনা মইতো ফৰ্মেল বেকিং এটা বি জানাই তো কেতিয়াবাতো মই নিজেও এনে ট্ৰাই কৰি কিনে টেষ্ট তেনে ওলা নাওলা লগা এনেকুৱা বি ফেচ কৰিছে ৱেষ্ট বি কৰি যায় কেতিয়াবাতো চুৰু হোৱা টাইমতেতো মহান মিষ্টেক কৰি কিনে লছ বি খাই যায় হ'লে বি আস্তে আস্তে তাতে পৰা লাৰ্ণ কৰি কিনে এনেকুৱা হৈছে কৰিলেতো এইটো ইনগ্ৰিডিয়েণ্টছটো বেছি হৈছে চে ফৰ এক্সাম্পল মই বাটাৰ বেছি দিছে কৰিলেতো এইটো কেকটো ঠিক তালা কনসিস্টেন্সি ঠিক না ওলাব আর আন্ডা বি বেশি হয়েছে বলে ময়দা বি বেশি হয়েছে বলে বেশি সুখা হয়ে যাব এনেকা নিচিনা নিজে এনে বানাই কিনে তাতে পড়া লস বি হয়ে যায় হলে বি তাতে পড়া লেসন বি লার্ন করিয়ে আর কিনিগা ব্যালেন্স পড়া কিনিগা ইনগ্রিডিয়েন্টস খান চলাব লাগে আর বেশি ইম্পর্টেন্ট একটা বেকিং দে তার মই কবলে মন থাকি আদো মহান ওয়েইং লাগা এটু মেজার করিয়া লাগা স্কেল তো ওয়েইং স্কেল এটু বেশি ইম্পর্টেন্ট আছে ইনগ্রিডিয়েন্টস খান তো সব ওয়েইং স্কেল দে আহি যাইছে কোনে তো কেতিয়া বি মিস্টেক নহয় আর এটু তালাগা অ্যামাউন্ট ঠিক ঠিক হয়ে যাবরা কেক বি তালা टेक्सचर भी ठिक पर ओलाई जाए और टेस्ट भी ताते पर भाव पर ओलाई जाए होली भी मोहन दो

0: আৰু অৰ্ডাৰ বি পায়, আৰু এইটো মই ক'বলৈ মন থাকে আৰু নিজৰ এনেকুৱা বেকিং কৰিবলৈ পাৰে, আৰু নিজৰ ফেমিলিৰ কাৰণে বি এনে বাচ্চা খান এনি অকেশ্যনছ এনি টাইম এনে বাচ্চা খান লগা বাৰ্থডেজতে হবি, নহ'লে বি ফাদাৰ্ছ ডে মাদাৰ্ছ ডে নহ'লে বি খ্ৰীষ্টমাছ হ'লে বি নিজৰ হাত পাৰা তাইখান কি খুচি পা আছে এইটো বনাই কিনে দিবলৈ পাৰা, এইটোতো মই কাৰণেতো এইটো বিং এ বেকাৰ্ছ এইটোতো মই লাগ গ্ৰেট এচিভমেণ্ট আছে, মই এনেকুৱা ভাৱনা কৰোঁ মই নিজৰকে আৰু মই খুচি পাই তাইখান এনেকুৱা বনাই কিনে দি কিনে খুচি পৰা খা দেখি কিনে মই খুচি পাই, আৰু ফ্ৰেণ্ডছ খাঙি বি এনেকুৱা তাইখান খুচি পাই কিনে খা এইটো খবৰ জানে আবি এইটো বি এইটো খান কমপ্লিমেণ্টছ খান লৈ কিনে ইমান খুচি পাই থাকে, এইটো ওপৰতে আৰু কাষ্টমাৰ্ছ খান অৰ্ডাৰ কৰি দিয়া এইটোৰ পৰা বি মই অলপ অলপ হ'লে বি নিজৰ লগা মেচিন খান হবি, নহ'লে বি কিচেন দে বি মেনেজ কৰিবলৈ পাৰে লগাবি এক্সট্ৰা হয় হয় এক্সট্ৰা চাইড ইনকাম নিচিনা হয় জেনেৰেট কৰিবলৈ পাৰে, আৰু ইমান খুচি পাই কিনে মই এইটো কৰি আছে, তো মইতো ফুল টাইম বেকাৰ্ছ নহয়, হ'লে বি আজিকালিতো কোনোবা পুৰি কিনে একো নকৰি কিনে থাকি আছে কৈলেতো এনেকুৱা বেকিং বেকিং কাম বি কৰি কিনে চেল্ফ এমপ্লয়েড কৰিবলৈ পাৰে লগা হয় এইটো বি পাৰিব, এইটো বেছি ৰাস্তা ভাল আছে, আৰু আজিকালিতো কোৱা নিচিনা নিজৰ লগা হোম বেকিং এটা খুলিব কৈলেতো আপুনি কি লাগি আছে কৈলেতো আপুনি মেজাৰমেণ্ট লগা তো স্কেলটো থাকিব লাগে, আৰু ব্লেণ্ডাৰ থাকিব লাগে মিক্সাৰ থাকিব লাগে আৰু অভেন থাকিব লাগে, এইটো থাকিছে ক'লেতো আপুনি নিজৰ ঘৰৰ পৰা বনাই কিনে তোলা ফ্ৰী টাইমতে পৰা মই নিচিনা উইকেণ্ড টাইমতে বেছি ভাগটো বেক কৰে, এইটো কাৰণে উইকেণ্ডে নহ'লে বি এনেকুৱা নিজৰ টাইম পা টাইমতে পৰা এনেকুৱা কমাই কিনে চাইড ইনকাম বি পাব পাৰি আছে ক'লেতো আপুনি দিম বা এনেকুৱা এটা কামতে কৰি কিনে কামাব কৰিলেতো কিলে নাপাৰে
1: হয় না হয় মেম বাৰু বেছি ভাল কথা জানাই দি আছে আমি হালা দিদি ভনী লিচনাৰ চানকে যোন ষ্টাৰ্ট কৰিব মন যাইছে এইটো বিজনেছে ভেঞ্চাৰ আউট কৰিব মন যাইছে কোৱাটো ঘৰৰ পৰা না ঘৰতে প্ৰেক্টিচ কৰি কিনে আস্তে আস্তে ফ্ৰেণ্ডছ এণ্ড ফেমিলি থানা টেষ্ট ওপৰতে জানিছে কৰিলে আস্তে আস্তে কাষ্টমাৰটো গ্ৰ' কৰিব পাৰিব কিনা তাৰ ভাল কথা দে এনকাৰেজমেণ্ট পাই কাৰণে বেছি থেংকছ কোৱা আছে মেডাম গিৰি, আৰু আমি আশা আছে লিষ্টনাৰ চান বি আজিলা মেডাম লাহাৰ পৰা বেকিং লা স্কিলছ কিনা কৰিলে ভাল হৈ না যাব আৰু কিনিগা চামান কিনি না আপুনি লা নিজৰ লা স্কিলছটো হন কৰি না গ্ৰ' কৰিব পাৰালা টাইট ইনকাম নলবি আপুনি চেল্ফ চাষ্টেনেন্স কাৰণে থ্ৰাইভ কৰো বুলি পাৰিলা ৰাস্তা দেখাই কাৰণে বেছি থেংকছ, আৰু লাষ্টে আপুনি বি একো মেছেজ দিব মন যেনে নাই আমি হালা মাইকী মানুহ লগা প্ৰগ্ৰেম কাৰণে
0: আচ্ছা এইটো মাইকী মানুহ খানটো ক'ব কৰিলেতো বেছি পেচেঞ্চ বি থাকে আৰু টেলেণ্ট বি এইটো ক্ৰিয়েটিভিটি বি মতা কাম বাৰা বি মাইকী মানুহ খানটো ভাল থাকে, তো মই আজি ক'বলৈ মন থাকে এখন মাইকী খাংকে ক'বলৈ মন থাকে আৰু আপুনি
2: এইটো আকাশবাণী কহিমা এফ এম ট্ৰেকভিন 110 মেগাহৰ্টজ শুনি থকা সাবিলাক এতিয়া সময়তে আনি দি আছে ৰেল টাইমতে কহিমা টাউন লগা ট্ৰেফিক আপডেট, মন খোলাৰ পৰা লৈ কিনে পি এইচ কিউ জাংচন মাজতে নৰ্থ বাউণ্ডে মডৰেট ট্ৰেফিক দেখাই আছে, মানে ট্ৰেফিকটো আছে কিন্তু মাজতে আছে, হ'লে বি চাউথ বাউণ্ডেটো হ'লে হালকা ট্ৰেফিক দেখাই আছে, আলা ৰাস্তা ল'ব কৰিলে আপোনাৰ খান ল'ব পাৰে অল মিনিষ্টাৰ্ছ হিল পৰা লৈ কিনে জেল কলনি পি এইচ কিউ জাংচন পৰা লৈ কিনে মেজৰ জাংচন মাজত লগা ৰাস্তা দিবি নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড নৰ্থ বাউণ্ডে মডৰেট ট্ৰেফিক দেখাই আছে আৰু চাউথ বাউণ্ডে হালকা ট্ৰেফিক দেখাই আছে, আলাক ৰাস্তা ল'ব কৰিলে ল'ব পাৰে পাৰা মেডিকেল পৰা লৈ কিনে টি মডেল আৰু আই জি নহ'লে বা লেডিজ মাইলছ ৰোড টি চি পি পৰা লৈ কিনে ৰাজু পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটা দিবি মডৰেট ট্ৰেফিক দেখাই আছে, মানে ট্ৰেফিকটো মাজতে আছে, ইমান ভাৰী বি নহয় ইমান হালকা বি নহয় মাজতে থাকি আছে, আলাক ৰাস্তা ল'বলৈ ইচ্ছা আছে কৰিলে মানে আপোনাৰ খান ল'ব পাৰে টি চি পি পৰা লৈ কিনে ৰাজু পইণ্ট নহ'লে বা বক্স কাটিং পৰা লৈ কিনে এন এইচ এ কে আৰু চেঞ্চেছ পইণ্ট নহ'লে বা ফুলবাৰীৰ পৰা লৈ কিনে খুচজে গ্ৰাউণ্ড আৰু ৰাজু পইণ্ট Razu Point Pralugina Census Point, Majut Langa Rastaribi, North Pounte, moderate traffic decayase, Kintu South Pounte, Halka Halka traffic decayase. Apnarkan Alak Rasta Lobupari, Census Point Pralugina, NHAK. High School Junction Pralugina Census Point, Majut Langa Rastaribi, North Pounte, moderate traffic decayase, Kintu South Pounte, Halka traffic decayase. Alak Rasta Lobukoile, Lobupari, Billy Graham Road Pralugina DBS, Noileba, High School Junction Pralugina T Model Road. Aro NHAK Junction Pralugina Census Point, Majut Langa Rasta, Northbound Aro South Pounte, Duita site aha rojwalanga tibi halka halka traffic dikhai dia se huni thaka sobilak apnar khan program lote juri thakibe akobi ani dia hobo real time te traffic update
3: FM Dragoban 103 megahertz news music and entertainment FM 103 megahertz
2: Unita Gasabila, Kapna can sob ke aku, swagat kuria se dubara, Akashvani FM trackupan, 110 megahertz per. Arita samaita apnakan karina ni DSA, apuni posan gana, SMS request, Hindi flame git program day. To apnakan nyom marotarika sob jania se, judi apnakan la pasandita git kan hunibule mona se, apnakan likigina patai dibi, number ase 9436805333. 9436805333 এটো নম্বৰতে পঠাই দিবি কিন্তু যেতিয়া আপোনাৰখন মেছেজ টাইপ কৰিব আপোনাৰখন শুনিবলৈ মন থকা লগা গানা টাইটল সবচে ইম্পৰ্টেণ্ট আৰু জৰুৰী ফিল্ম লগা নাম লিখিবলৈ নাপাহৰিবি আৰু যেতিয়া আপোনাৰখন গানালা টাইটল টাইপ কৰিব খেয়াল কৰি কিনা টাইপ কৰিবি তেতিয়া মই ইয়াতে পৰা আপোনাৰখন পছন্দ কৰা গীতখন বজাই দিয়া হ'ব তো শুনি থকা সববিলাক আপোনাৰখন মেছেজেছ মই ৰুকি থাকিব এইটো সময়তে শুনিব বেনী দয়াল আৰু বিভা চৰফ লগা ৱাস্তে ফিল্ম মিছন মংগল

প্ৰগ্ৰাম হতে এইবাৰ দুচৰা গীত কাৰণে লিখি কিনে পঠাইছে বকা জানপুৰা সুনীতা বসুমতাৰী আৰু সুনীতা বসুমতাৰীৰ পৰা শুনিবলৈ মনোই নাপচন্দ কৰিছে কভি খুশি কভি গম ফিল্ম কি গীত গাইছে সোনু নিগম আৰু অলকা য়াগনিক

0: Milija and PF laka kambra naga identity bajay rakhibole ase koise aro petrol aro diesel laka dam tu ek liter ri 2 taka upor bra uthai dise itia pura khobor President Draupadi Murmuba aji Padma Awards to 66 eminent manukhan logodi sal 2026 karne sabse pehla bar rakhya civil investiture ceremony Rashtrapati Bhavan di dise Awards di duita Padma Vibhushan, choita Padma Bhushan aru 58th Padma Shri milaikina thakise Sopra Jania film actor Damendra Singh Duo Lokoti, Padma Vibhushan to posthumously desi aro legendary violin maestro Dr. N. Rajampara Padma Vibhushan paise notice pa Tichy Kupin Arunachal Pradesh Haricharan Saikia Assam Yumnam Chatra Singh Manipur aro Heliwar Meghalaya khan lokoti Padma Shri dise Nagaland Governor Nand Kishore Yadav Praji Koisik Empowerment Aru Agi Barhabalido Education the Subsidy Dorkarase Dibra Scheduled Tribe Students Karni Postmatric Scholarship Scheme Lagab Beneficiaries Lokut Janjatiya Garima Utsav Celebration Samay Lok Bahaban Koyamadi Bachit Kurise Governor Bra Nagaland Lagabishi Students Kan Laga Scheme Bra Faida Padi Mon Kushi Janaisi Aru Taikan Lokoti Mehenat Kurikina Discipline Hobali Honorat Kurise Dibra State Laga Naujwa লগতে দেশ বনাই দিয়া আৰু সাল 2047 তাকতে বিকশিত ভাৰত লগা স্বপ্ন পুঞ্জাই দিবলৈ কাম কৰিবলৈ আৰু নিচু ট্ৰাইবেল হেৰিটেজ লগা ধুন ভ্যালুছ আৰু ট্ৰেডিশনস লগতে জৰি ৰাখিবলৈ কৈছে নাওজৱান এম্পাৱাৰমেণ্ট লগা দৰকাৰ জনাগেনা শ্ৰী ইয়াদৱৰা স্কিল ডেভেলপমেণ্ট এণ্টাৰপ্ৰেনৰশ্বিপ ভোকেচনেল ট্ৰেনিং টুৰিজম আৰু এগ্ৰিকালচাৰ বেছড ইণ্ডাষ্ট্ৰিজ বা ষ্টেটি আনএমপ্লয়মেণ্ট সামনা কৰি বুলি কৈছে তাৰপৰা কোৱালিটি এডুকেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নতি মিল মিলাপ আৰু দৃঢ়তাক শান্তি ৰাখি কিনে নাগালেণ্ড আগে বঢ়াই দিব বুলি দৰকাৰ জনাইছে অফচাৰি গভৰ্ণৰ বা ট্ৰাইবেল ফ্ৰীডম ফাইটাৰ বিৰচা মুণ্ডা লগতে তাই লগা বাহাদুৰ আৰু ট্ৰাইবেল কমিউনিটিজ কাৰণে নিয়াই দিবলৈ কাম কৰিয়া কাৰণে ট্ৰিবিউট দিছে হায়াৰ এণ্ড টেকনিকেল এডুকেশ্যন আৰু ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টছ লগত ষ্টুডেণ্টছ খান আলাগ আলাগ কলেজেছ পৰা প্ৰগ্ৰাম দি যোগ লৈছে নাগালেণ্ড চিফ মিনিষ্টাৰ আৰু প্ৰেচিডেণ্ট Naga People's Front NPF Nipurio bra aji kaise regional parties bra dorkar kam korigina Naga identity culture aru customary laws kan bachai rakhi ase taibra town council by election 2026 karne NPF tickets to party laga central headquarter Koyamadi bhag kori dia samoy kotha korise
1: Regional party is making a lot of sacrifices working for the protection of our history our identity, our culture, our customary law, and our unique Naga. As a people, whether we got Naga movement demanding or fighting for sovereignty, independence, you have to uphold your identity.
0: Shri Riobra Janai Desi, Election Commission of India, bra. NDPP and PF merger to Idusal, May 4 Tarik, formally recognized Kurisi, Jonto Ikta Kamia Pase. NPF to ekta Naga party aro Naga identity laga suraksha rakhya hisabi janai gena Shri Riobra koise ki sob Naga areas kan physically milai dibole na parile bhi sob Naga khan ma jodi emotional aro social culture milai dibole to party laga zimmedar ase Shri Riobra party phidor di discipline hoboli aro party constitution aro anti defection provision manigina Kohima aro Dimapur local bodies te olop aki somoy garbar hua laga janai dise Iki Somadi, NPF Secretary General, Achambhimo Kikon Prakwisike, Ahiboli Thakya by election to party Mili Jaikina Sabse Pahla ba electoral test hovoliase. NPF tickets to Nisu Kotso, Chamukotima Ward 11 Chara, Along Lotha, Voka Ward 8, Zamang B, Aro, Shima V Kipa, Atwezu Ward 9. Samba Kuki Karoni Dise By election Karoni nominations to May 29 Tarik Tak Hoboli Aro June 16 di polling Hoboli Ase Agashwani Kohemarbra Apni Khan Logodi Khobor Anidi Ase Taza Khobor Hanibo Karoni Amikan Laga Extendals AIR News Alerts Aro AIR Underscore Kohemadi Follow Koribi Apni Khan Ba Idu Khobordo News on Ear App Aro YouTube Channel AIR News Kohemarbra Huniboli Pabo Welcome back, apni khan samlaga khobor huni ase. Petrol tamdo ek liter di 2 taka 61 paisa bra uthai disi aro 2 saptah di চাৰবাৰ উঠাই দিয়া হৈছে। ইটো উঠাই দিয়াৰ লগতে কহিমাদি পেট্ৰল এক লিটাৰ দি 104 rupees 80 paise আৰু ডিজেল এক লিটাৰ দি 96 rupees 11 paise হৈছে। ডিমাপুৰ দি পেট্ৰলটো এতিয়া 103 rupees 67 paise আৰু ডিজেলটো 95 rupees 21 paise হৈছে। আসাম চৰকাৰ বা আজি ইউনিফৰ্ম চিভিল কোড বিলটো ষ্টেট এছেম্বলিতে ইণ্ট্ৰডিউচ কৰিছে। বিল বা পলিকামি বান কৰি দিবলৈ আৰু লিভ ইন ৰিলেশ্যনশ্বিপছটো কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিবলৈ আছে। বিলটো আছাম দি শ্বেডুল ট্ৰাইবছ কাৰণে এপ্লিকেবল নহ'ব। শ্বাদী কাৰণে বিল বা মোটা খান কাৰণে চবচে কমটি অমাৰি 21 saal আৰু মহিলা কাৰণে 18 saal মিলাই দিছে আৰু পলিকামি মানা কৰি দিছে। লিকল হাক কান সুৰক্ষা ৰাখিবলৈ বিল বা মেৰেজ আৰু ডিভৰ্চ ৰেজিষ্ট্ৰেশ্যন কম্পালচৰি কৰিবলৈ প্ৰপ'জ কৰিছে। জোন ব্ৰা মেইণ্টেনেঞ্চ ইনহেৰিটেঞ্চ আৰু দোচৰা লিকল প্ৰটেকশ্যন দ স্পছেছ কাৰণে ৰাখিবলৈ আছে। ষ্টেট কেবিনেট মিনিষ্টাৰ অতুল বৰা বা ইউনিফৰ্ম চিভিল কোড এছাম বিল 2026 হাউচ দি চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা সামনেদি ইণ্ট্ৰডিউচ কৰিছে।
2: On behalf of the Chief Minister, I have tabled the UCC today in the House. And our Honorable Chief Minister, he committed that if he comes to power, if MDA comes to power, it will table in the first session. That has happened today.
3: And I am very sure this bill will have a very smooth sailing in the Assam Assembly. And once it gets the legitimacy, comes along, then it will be implemented in toto. Well, this will be discussed in the Assembly. I am sure the Honorable Members will put forward their views. And then this will be properly passed.
0: ইটোৰ লগত লেজিছলেশ্যন ইণ্ট্ৰডিউচ কৰি দি আছাম দ নৰ্থ ইষ্ট দি সবচে আগে আৰু দেশ দি উত্তৰাখণ্ড আৰু গুজৰাট পাছতে দিছাৱালা ষ্টেট হৈছে। বিলটো মে 27 তাৰিখ চৰ্চা কৰিবলৈ আছে। ৱাখা টাউন কাউন্সিল WTC বা ডিষ্ট্ৰিক্টে চেনিটেশ্যন সুধাৰ কৰিবলৈ ৱেষ্ট মেনেজমেণ্ট কাদম খান কাৰাবৰা ইমপ্লিমেণ্ট কৰি আছে। প্ৰেছ কনফাৰেন্স দি আজি কথা কৰি WTC চেয়াৰপাৰ্চন মিয়ংথুঙো কি কনবাৰ জনাই দিছে। সুপ্ৰীম কোৰ্ট পৰা জনাই দিয়া হিচাপে কাউন্সিল বা ছাপৰা আলাক আলাক ভাগ নাকৰীয়া খান না উঠাব। তাইৰ মানুহ খান লগতে নিজৰ ঘৰতে ছাপৰা খান চোখা গীলা চেনিটাৰী আৰু ই ৱেষ্ট খান আলাক আলাক ৰাখিবলৈ অনুৰোধ কৰিছে। কাউন্সিল বা জনাই দিছে কি চেনিটাৰী ছাপৰা দহতাই মনডে ৱেডনেছডে আৰু ফ্ৰাইডে উঠাব আৰু চোখা ছাপৰা আৰু ই ৱেষ্ট খানটো স্ক্ৰাব জমা কৰি এখন লগতে দিব লাগে আৰু গীলা ছাপৰা খান কিচেন গাৰ্ডেন কাৰণে কম্প'জ কৰিব লাগে। ডেপুটি চেয়াৰপাৰ্চন এঞ্জন ফি কি কনবা জানুৱা মৰিয়া খান আৰু ছাপৰা খান নদী পানী দি পেলাই দিয়াৰ ওপৰত কাৰা একচন ল'বলৈ খবৰদাৰ জনাইছে। একে সময়তে WTC মেম্বাৰ মাও মুলেব্ৰা কৈছে ছাছপেক্টেড চুৱাইন ফ্লু কেচেছ ওপৰত চিন্তা থাকিয়া কাৰণে ৱাখা ডিষ্ট্ৰিক্টে নতুন গাহৰি কনচাইনমেণ্ট আনি দিয়াটো দুচৰা নটিচ না দিয়া তাক মানা আছে। এতিয়া থাকিয়া ষ্টকছটো খাবলৈ বাচাপ নিমিত্তে এনিমেল হাজবেণ্ডৰী ডিপাৰ্টমেণ্ট বা ইনস্পেক্ট কৰিবলৈ আছে। নাগালেণ্ড চৰকাৰ বা ইটল জোহা পাকৰেট কাৰণে পাব্লিক হলিডে দিনটো ঈদুছাল কাৰণে ৰিভাইজ কৰি দিছে। চিফ ছেক্ৰেটাৰী চেণ্টিয়াঙৰ এমচেন বা দিয়া এটা নটিফিকেশ্যন হিচাপ দি ছুটীটো আগে দি মে 27 দি থাকিয়াটো এতিয়া মে 28 তাৰিখ থাৰ্ছডে দি মানিবলৈ আছে। বদলিটো ষ্টেটে চব চৰকাৰ অফিচেছ খান কাৰণে হ'বলৈ আছে। ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং পৰা মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভিয়েন্সেছ এণ্ড পেঞ্চন নিজেদি অৰ্ডাৰ দিয়া পাছতে ৰিভিজন কৰি কিনে ছুটি দিনটো বদলি কৰি দিছে। আৰু হাৱাপানী খবৰ দি ইণ্ডিয়া মিটিঅৰলজিকেল ডিপাৰ্টমেণ্ট বা ভাৰী পৰা বেছি ভাৰী প্ৰকণ্ড নৰ্থ ইষ্ট ৰিজন দি আহিয়া 6-3 বা 7-3 খবলি দেখাইছে। নাগালেণ্ড কাৰণে ডিপাৰ্টমেণ্ট বা কৈছে কি ভাৰী প্ৰকণ্ড কালি জাগা জাগা দি হবলি আৰু ইটো মাহিনা 30 আৰু 31 দি হবলি আছে। খবৰ সৃষ্টি হেডলাইনছ দুবাৰ জনাই আছে। প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুৰ পৰা পদ্মা এৱাৰ্ডছটো 66 ইমিনেণ্ট পাৰ্চনেলিটিজ কাৰণে 2026 নিমিত্তে দিছে। গভৰ্নৰ নন্দ কিশোৰ যাদৱ পৰা এম্পাৱাৰমেণ্ট আৰু আগে বঢ়াবলৈ কাৰণে এডুকেশ্যনটো সবচে দৰকাৰ আছে কৈছে। চিফ মিনিষ্টাৰ আৰু NPF প্ৰেচিডেণ্ট নিফিউৰিঅ' পৰা মিলি যা NPF লগা কাম পৰা নাগা আইডেণ্টিটি বজাই ৰাখিবলৈ আছে আৰু পেট্ৰল আৰু ডিজেল লগা দামটো 2 টকা ওপৰৰ পৰা 1 লিটাৰ দি উঠাই দিছে। ইটো লগত আজি ৰাতি লগা খবৰ ইমান ডিচেছ কৰি আছে। শুনি থাকিবি আহিয়া কালি ফুজো 7:25 নাগা মিজ খবৰ আনি দিবলৈ আছে।
4: Everyone, the HIV and AIDS Prevention and Control Act 2017 stands for protection of rights of HIV infected and affected persons.
5: The act prohibits discrimination against individuals based on their HIV status in various settings including employment, education, healthcare, and other public services.
4: Let's build a world where stigma has no place.